0: ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས
1: স্বর্গদেব রাজে স্বর্গী মহারানী কুরঙ্গ নয়নে নংতবু নিং থৌরেল আসিনা খৈদান লইনারে আইখয় রানী কুনগ হুমদইন থৌগল লাংলি হাইব ফাউব নং লাগপদগি নিং থৌরেল আসিনা কাউরি কাউবনতে কাউবনতে নং ন কাউহনবরে ইনিং থৌনা মনাই মসল ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ngashidi phajaraba ningthiraba nangi mai thongado rani kamlaba